0: এতক্ষণ শুনলেন গজল প্রদ্যুম্ন সমর কণ্ঠে আকাশবাণী শিলচর।
1: एक जमाने से कहानी है सुना रही आकाशवाणी।